0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বৰ্ষৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1 লাখ ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰযোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ বাসনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও মুখ্যমন্ত্ৰীৰ নামেৰে ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছো।
0: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
2: যদি এম জি এনৰেগাত আধৰুৱা হৈছে ভি ভি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া আপত্তি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15জনীয়া দল, আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তৰফৰ পৰা সহায় কৰিব পৰা যায় সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কীমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয় ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয় ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মন জিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বানৰ ক্ষয় ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি তেওঁলোকে আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত কোৱা হৈছে। অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত 14 দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় 2 দিন হ্ৰাস কৰা হয়। 6 জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি ৰাজ্যৰ 250 বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। 3টা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ

0: হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
1: কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে DC এভিকশ্যন কৰিব পাৰিব। এতিয়াৰ পৰা আমি তাত নতুনকৈ মাটি নিম, অৰ্থাৎ অকল পুৰণা অসমীয়া হলে নহব। উইদিন দ্য 5 কিলোমিটাৰ, যিহেতু মই 75 বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰো। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকে, স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই।
0: ইপিনে বিধানসভাত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবে উত্থাপন কৰা হৈছে। ৰাজ্যখনত ধান, সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমৰ্থন মূল্য 2410 টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি সদনক জানিবলৈ দিয়ে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত 250 টকা প্ৰদান কৰাৰ ফলত কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে 2660 টকাকৈ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। BTC বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা BTCৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 900 কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে 70,84,00,000 টকাৰ খাতি বাজেট দাখিল কৰে। চলিত বিত্তীয় বৰ্ষত মুঠ 91,34,00,000 টকা লাভৰ বিপৰীতে 162,85,00,000 টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ 50ক UN ব্ৰহ্ম বিনামূলীয়া UPSC, APSC, NEET আৰু JEE কোচিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড়ত থকা ৰেল মন্ত্ৰালয়ৰ 10 বিঘা ভূমিত বৃহৎ গাড়ী পাৰ্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰেল বিভাগক নিৰ্দেশ দিছে। ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে কালি ৰেলমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপ মেয়ৰগৰাকীয়ে কালি ৰেলমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰদান কৰিছিল। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদু গাভিতে 10.71 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগানকথে 10.83 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত 3টা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰত সম্প্ৰতি 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: উজনিৰ জলপ্ৰলয়ৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। গৃহলৈ উভতি দিশহাৰা বানপীড়িত, ধবংসস্তূপত পৰিণত হ'ল আপোন ঘৰ, ভঁৰালৰ শ শ কুইণ্টল গুটি ধানো শেষ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। বান সম্পৰ্কীয় বাতৰিক নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতীয় মুখ্য বাতৰিৰ স্থান দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰ্যালোচনা বৈঠক সম্পৰ্কীয় বাতৰিক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসম কোঅপাৰেটিভ এপেক্স বেংকে বানবিধ্বস্ত জিলাকেইখনৰ ঋণগ্ৰস্ত লোকসকলক কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আন আন বেংকসমূহেও এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীৰ নিৰ্দেশ আজি মুখ্যমন্ত্ৰীৰে বেংক কৰ্তৃপক্ষসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক ঋণৰ কিস্তি পীড়িতক সকাহ দিব বেংকে শিৰোনামেৰে দৈনিক জনভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ অস্থিৰতা আৰু সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ঊৰ্ধমুখী হৈ থকাৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা থকা বুলি এটা বাতৰি দৈনিক অসম কাকতে অধিক দাম বৃদ্ধিয়ে বজাৰত জ্বলাব জুই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সত্ৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ভূমি বিক্ৰী বন্ধ কৰি অসম বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ কোটিটকীয়া চোৰাং বেহা বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগনামাত 19 জন অভিযুক্তৰ নাম উল্লেখ থকাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ প্ৰণীতা। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। যোৰহাটৰ বিশিষ্ট লেখক, সাহিত্যিক তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বছৰৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি, বানত নিহত হোৱা লোকসকলৰ নিকট আত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা, জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ, ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শনকালত উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়, এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘন মিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওপাৰৰ মথাউৰিৰ বাঁহৰ পালিচেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। বুগদৈৰ খোপাৰৰ হোলমৰা মথাউৰি ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াবেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাঁৱত আজি জৰুৰী সাহায্য অভিযানৰ অধীনত বান সাহায্য বিতৰণ কৰে। শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপানী স্বাভাৱিকতে হোৱা ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই। বান বিধ্বস্ত অঞ্চলটোৰ ক্ষয় ক্ষতিৰ উমান লোৱাৰ বাবে এতিয়া আমাৰ প্ৰতিনিধি উৎপল নাথৰ সৈতে কথা পাতিবলৈ লৈছো। উৎপল, এতিয়া আপুনি কত আছে আৰু সেই ঠাইৰ শেহতীয়া স্থিতি কেনেকুৱা আমাক জনাওকচোন।
2: বৰ্তমান আমি উপস্থিত হৈছো সেই শেহতীয়া বানে শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালী খুঁটি, চিগনেল বস্তি আদি অঞ্চলসমূহ যি দিখৌ নৈ বানে ধুৱাই নিলে, তাত আমি আহি উপস্থিত হৈছোঁহি। ইয়াত একেবাৰে অবৰ্ণনীয় এটা পৰিস্থিতি, গোটেই অঞ্চলটো একেবাৰে ধুৱাই নিলে। আমি বাটত আহোঁতে পৰিলক্ষিত কৰিছোঁ বহুতো ট্ৰাক, ডাম্পাৰ বা অন্যান্য ব্যক্তিগত বাহন ৰাস্তাত প্ৰায় এডোখৰ ওলাই আছে, এতিয়াও পলসত ডুব খাই আছে, আৰু মানুহখিনিৰ বাসগৃহসমূহ নাই, একেবাৰে ধুৱাই সমান কৰি নিলে। বৰ্তমান আহি তেওঁলোক এই বিহুবৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আশে পাশে এই জেগাখিনি ৰাস্তাতে তেওঁলোকে অৱস্থান কৰিছেহি, আৰু তাতেই আহি প্ৰশাসনৰ লোক তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল লোক আহিছে সাহাৰ্য প্ৰদানৰ বাবে, তেওঁলোকে আহি ইয়াতে তেওঁলোকক সাহাৰ্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰতো বহুত অঞ্চললৈ এতিয়াও মানুহ যাব পৰা নাই, সেইসমূহত সাহাৰ্য পাইছেগৈ যদিও যিমান পৰিমাণে পাব লগা আছিলে পোৱাগৈ নাই, কাৰণ তালৈ মানুহ যাব পৰা অৱস্থা বৰ্তমানো হোৱা নাই। আৰু তাৰে বেছিভাগ মানুহ অৱশ্যে ইয়ালৈ ওলাই আহিছে, গতিকে তেওঁলোকে সাহাৰ্য লাভ কৰিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সহায় সহযোগিতা পাইছে বুলি আমাক জানিবলৈ দিছে। কিন্তু তেওঁলোকক এতিয়া যিটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, এতিয়া যিহেতু সাহাৰ্য লাভ কৰি আছে, ৰেচন ৰচদ পাতি তেওঁলোকে পাই আছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ বাসনৰ বাবে, পুনৰ সংস্থাপনৰ বাবে কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তেওঁলোকক একান্তই প্ৰয়োজন। তাৰ বাবে অৱশ্যে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এটা সমস্যা আমি এইখিনিতে পৰিলক্ষিত কৰিলোঁ, পৰৱৰ্তী সময়ত ই হয়তো এটা ডাঙৰ সমস্যা হ'ব পাৰে প্ৰদূষণৰ ক্ষেত্ৰত, বিশেষকৈ ইয়াত যিহেতু যিসকল লোক আছে তেওঁলোকৰ খোৱা পানীৰ যিহেতু কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকক পানীৰ বটল দিয়া হৈছে, কিন্তু সেই খালী বটলসমূহৰ কোনো কালেকশ্যন কৰি এজেগালৈ নি সেইসমূহ নিষ্কাশন কৰাৰ কোনো এতিয়ালৈকে আমাৰ দৃষ্টি গোচৰ হোৱা নাই তেনেকুৱা পদক্ষেপৰ। তেনেকুৱা পদক্ষেপসমূহ লোৱা খুবেই প্ৰয়োজন, কিন্তু বেচৰকাৰী সংস্থা, চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। এটা কৃত্ৰিম বান্ধ সৃষ্টি কৰাৰ লগতে আকৌ পথাৰসমূহত খেতি বাতিৰ ক্ষেত্ৰতো ই যথেষ্ট মানে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ শংকা হৈছে, গতিকে এই ক্ষেত্ৰতো কিন্তু পদক্ষেপ হাতত লোৱা উচিত।
0: ধন্যবাদ উৎপলনাথ। অগণন প্লাষ্টিকৰ খালী পানীৰ বটলসমূহে শিৱসাগৰ অঞ্চলত পাৰিপাৰ্শ্বিক সমস্যাৰ যি সৃষ্টি কৰিব পাৰে বুলি আমাৰ প্ৰতিনিধিয়ে শংকা প্ৰকাশ কৰিছে, এই বিষয়টো নিশ্চয় চিন্তনীয়। এই সন্দৰ্ভত স্থানীয় ৰাইজ সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে সঠিক ব্যৱস্থাপনা ল'ব বুলি আশা কৰা হৈছে। বিধ্বংসী বানৰ মাজতো বিভিন্ন ঠাইৰ পৰা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা ভালেমান বাতৰি আমি লাভ কৰিছো। নাজিৰাৰ পৰা তেনে এটা ইতিবাচক বাতৰি এয়া আপোনালোকলৈ।
3: ঊনৈশ জুলাই নিশা 3 বজাত যেতিয়া অসমৰ বাকী ঠাইৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা বিহুবোৰো নিদ্ৰাত আছিল, 21 বছৰীয়া শ্ৰাৱণ প্ৰসাদে কৰি সংগ্ৰহ কৰিবলৈ দিখৌ নৈৰ পাৰলৈ গৈছিল। সাধাৰণতে শান্ত আৰু সুগভীৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা দিখৌ নদীয়ে সেইদিনা প্ৰচণ্ড ধৌত বৃহৎ আকাৰৰ গছসমূহৰ গুৰি উভালি আনিছিল। সচৰাচৰ দেখি থকা নদীখনৰ অশান্ত ৰূপ প্ৰত্যক্ষ কৰি শ্ৰাৱণ প্ৰসাদে সংহাৰী বানৰ আশংকা কৰিলে। পূবে ধলফাত দিয়া সময়লৈ তেওঁৰ আশংকা বাস্তৱত পৰিণত হল। নাজিৰা উপজিলাৰ অন্তৰ্গত অধিকাংশ গাঁও মুহূৰ্ততে পানীত লীন গ'ল। যোগাযোগ বিচ্ছিন্ন হৈ বিদ্যুৎ সৰবৰাহ বন্ধ হোৱা নাজিৰাত সহ পৰিয়ালে ঘৰৰ চালৰ ওপৰত আশ্ৰয় লৈ থকা সময়ত শ্ৰাৱণ প্ৰসাদে নিজৰ প্ৰাণকত উচ্চ জ্ঞান কৰি 6খন টুলুঙা নাৱেৰে শতাধিক লোকক সুৰক্ষিত কৰিবলৈ অভিযান আৰম্ভ কৰে। 20 জুলাই পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি উৰে নিশা আৰু পাছৰ দিনটোলৈকে চলা এই অভিযানত তেওঁ শতাধিক লোকক সুৰক্ষিত স্থানলৈ আনিবলৈ সমৰ্থ হয়। 6জন সতীৰ্থৰে মিলি চলোৱা এই অভিযানৰ অন্তত শ্ৰাৱণ প্ৰসাদে দুৰ্যোগৰ মাজতো মানৱতাৰ বিজয় সুনিশ্চিত কৰে। বানৰ সংহাৰৰ মাজতো মানুহৰ ওপৰত বিশ্বাস সুদৃঢ় কৰা এই কাহিনী আমালৈ প্ৰেৰণ কৰিছিল আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোৱাৰে।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
4: সেনাবাহিনীৰ জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আৱদ্ধ হৈ থকা লোকসকলৰ কাহ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিটিচিৰ বিধান পৰিষদৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 70.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰী মহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনেই সীমিত, তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। লোকপিল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলক এখন প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানস প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়ল পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতিয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ 1994 চনৰ বেটছৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T-47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাদু গভিতে সোণ আৰু মহম্মদ ৱাছিল মাৰ্চিংগনা কাথে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খেলুৱৈগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা। জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ। ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
5: आंचलिक बातरी आकाशवाणी के गुवाहाटी केंद्र से प्रसारित किए गए थे। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज़ पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। अब स्थानीय भाषाओं के कार्यक्रमों को हम जारी रखेंगे। डिमासा कार्यक्रम के साथ लोकगीत गायक कलाकार हैं गोपीनाथ हाफलोंग बार और उनके साथी